0: হ্যালো ফরমাইশ।
1: হ্যালো ফরমাইশ, নমস্কার স্যার, মই অমল বসুমতারী কলো রঙাপাড়া শোণিতপুর অসমৰ পৰা।
0: অমল দা কল কৰাৰ কাৰণে বহুত বহুত ধন্যবাদ।
1: ভাল ভাল ভাল।
0: আৰু কেনেকুৱা আছে আপোনাৰ তাত বতৰ এতিয়া?
1: আজিতো বতৰটো ভালে
0: ভালে আছে ন?
1: ৰ'দ দিয়া নাই, বৰষুণো দিয়া নাই, মানে ঠাণ্ডা হৈ আছে, মানে গৰম হোৱা নাই। 12টা মানৰ পৰা ধূপ খুলিব নেকি?
0: আচ্ছা আচ্ছা আচ্ছা, অ'কে। এতিয়া ক'ৰ পৰা কৈ আছে, খেতিৰ পৰা না ঘৰৰ পৰা?
1: মই ঘৰতে আছো, আজি ফ্ৰীকে আছো, একো কৰা নাই।
0: আচ্ছা, আজি ফ্ৰী, আজি ৰেষ্ট।
1: প্ৰগ্ৰামে শুনি আছিলো, মানে অৰুণ এফএমত।
0: আচ্ছা,
1: হয়, ৰিকুৱেষ্ট কৰিছিলো, গান আহিছে, খুব ভাল লাগিছে।
0: অৰুণ এফএমতো ৰিকুৱেষ্ট কৰিছিলো, ৰেডিঅ' অন ডিমাণ্ড।
1: হয় হয়, ৰেডিঅ' অন ডিমাণ্ড।
0: আচ্ছা আচ্ছা, অ'কে।
1: প্ৰতিদিনে শুনো মই, আৰু সদায় দিন মেছেজো কৰি থাকে, ভাল লাগে অনুষ্ঠানটো শুনি। যিকোনো গান অনুৰোধ কৰে এইটোৱে বজাই দিয়াৰ কাৰণে মানে বহুত ভাল লাগে এইটো।
0: অ'কে অ'কে, হেল্ল' ফৰমাইছতো আপুনি যি ৰিকুৱেষ্ট কৰে এইটোৱে পাব আৰু।
1: হয় হয় হয়,
0: বৰাবৰ
1: ঠিকে। যোৱা সপ্তাহটো যিকোনো গীত শুনিছিলো তাকে মানে অনুৰোধ কৰিছে, এইটো শুনিব পাইছে, খুব ভাল লাগিছে।
0: অ'কে,
1: আজিও এটা অনুৰোধ আছে।
0: অ'কে,
1: চিনেমাখনৰ নাম হল জাল। তাত আলকাই আগ্নিকে গাইছে গানটো, হাম সাফাৰ কে লিয়ে এইটো গানটো শুনাই দিলে হব।
0: অ'কে, হা হা, আৰু কাক কাক ডেডিকেট কৰিব?
1: ডেডিকেট আছে বিমল বসুমতাৰী, ভাইকন মুণ্ডা, ৰমেশ পাত্ৰ, ৰুণু পাত্ৰ, লাকি আৰু শৰত দুৱাৰা, পুতুল বৰুৱা, নিৰোৎপল দুৱাৰা, আৰু মাইনু ৰাভা, আৰু গাগী ৰাভা, আমাৰ যোগেন্দ্ৰ ৰংপি, আৰু আশুতোষ দেৱনাথ, সংগীতা দেৱনাথ, প্ৰেমজিৎ চক্ৰৱৰ্তী, অনুপ কুমাৰ ভট্টাচাৰ্য, আৰু বি আছে ভগৱান সিং পাৰমাৰ, ৰমেশ প্ৰজাপতি, শিৱা লোহাৰ, ৰাকেশ পুৰণ বৰ্মা, আৰু তানুশ্ৰী, আৰু আছে আমাৰ অৰুণ এফএমৰে আমাৰ কিছুমান আৰ্জে, যেনেকৈ কাৰিগৰ ৰেবা আজি আহিছিলে প্ৰগ্ৰামত, গতিকে হলেৰাম ব্ৰহ্মা আৰু নৰি আৰু আপোনাকো, আৰু যিমান জন আকাশবাণী ইটানগৰ কেন্দ্ৰ শুনি আছে সকলোলৈকে মই গানটো শুনাব বিচাৰিছো।
0: অ'কে, তো অমল দা কল কৰাৰ কাৰণে বহুত বহুত ধন্যবাদ। আমি আপোনাৰ পচন্দিতা গানা শুনাই আছো, ধন্যবাদ।
1: হয় হয়, ধন্যবাদ।

0: हेलो फरमाइश।
1: हेलो फरमाइश, नमस्कार सर।
0: नमस्कार, हेलो फरमाइश में आपका बहुत बहुत स्वागत है।
1: जी सर, हम धेमाजी असम जिला में सफर से बिमल बसुमतारी कोई आसू सर।
0: हाय बिमल बसुमतारी दा, कॉल करा कने बहुत बहुत धन्यवाद। आरु केने को आसे आपने?
1: भले आसे सर, अभी अलग रातिता बरखन पड़िसले इतिया अलग किदा रुक दी आसे।
0: अच्छा ओके, এটা কৰ পৰা কল কৰি আছে? আমাৰ ইয়াতো ৰাতি ভৰ বৰষুণ দি আছিলে, এতিয়াও হালকা ফুলকা বৰষুণ হৈ আছে। ভালে, মৌচুম বহুত বঢ়িয়া। আৰু কৰ পৰা কৈ আছে আপুনি এতিয়া?
1: ছাৰ মই দোকানত আছো।
0: অ দোকানতে আছে, অকে অকে অকে। হা হা, তো আজি দোকানত বহি বহি কোনটো গানা শুনিব বিচাৰিছে?
1: হয় ছাৰ, মোক আজি আনাৰি ফিল্মৰ গান শুনাই ৰণা চাহে ৰণা পাহে এই গানটো।
0: অকে হা হা, আৰু কাকাক ডেডিকেট কৰিব?
1: হয় এইটো গানটো মই ডেডিকেট কৰিব লৈছো। আমাৰ আছে কমল বসুন্তৰী, ফাইকন মুণ্ডা, ৰমেশ পাত্ৰ, ৰঘুবিলা মিঠা, যোগেন্দ্ৰ ৰংপি, হিতেন্দ্ৰ দাস, আৰু গাগে ৰাভা, দিবাশীষ হাজৰিকা, আৰু আছে ৰমেশ পাত্ৰ, ৰাকেশ গল্ডি, পূৰণ বৰ্মা, সেৱা লোহাৰ, প্ৰেম সিং সিসোদিয়া, ভগৱান সিং পৰমাৰ, যিমান শুনি আছে সবকো ছাৰ আৰু আপোনাকো ছাৰ।
0: অকে, তো কল কৰাৰ কাৰণে বহুত বহুত ধন্যবাদ বিমল দা।
1: হয় ছাৰ,
0: আপোনাৰ পচন্দিতা গানা।
1: হয় ছাৰ, আৰু ফুটল বৰুৱা সকলোৱে আৰু।

0: হ্যালো, ফরমাইশ।
1: হ্যালো স্যার, নমস্কাৰ।
0: নমস্কাৰ,
1: হয়, মই ধেমাজি মাছখোৱাৰ পৰা নীলোৎপল দুৱৰাই কৈ আছিলো।
0: নীলোৎপল দুৱৰা, কল কৰাৰ কাৰণে বহুত বহুত ধন্যবাদ। আৰু কেনেকুৱা আছে আপুনি?
1: ছাৰ, বৰ্তমান ভালে আছো।
0: ভালে আছে ন? অ'কে,
1: আপোনালোকৰ ভাল নহয় নিশ্চয়?
0: হয় হয় হয়, আমিও খুব ভাল। এতিয়া ক'ৰ পৰা কৈ আছে, ঘৰৰ পৰা নে বাহিৰৰ?
1: বৰ্তমান ছাৰ মই ধেমাজিতে আছো।
0: আচ্ছা,
1: ইয়াতে কৈ আছো।
0: অ'কে অ'কে অ'কে। আৰু তাত কেনেকুৱা বতৰ?
1: ছাৰ, বতৰ বৰ্তমান আজি অকণমান বৰষুণ দিছে।
0: আচ্ছা, বানপানী হোৱা নাই
1: ছাৰ? আমাৰ ইয়াত বানপানী বৰ্তমান হোৱা নাই, যিহেতু আমাৰ যোৰহাট, শিৱসাগৰ, আপোনাৰ চৰাইদেউ ঠাইত হৈছে। আমাৰ ইয়াৰ পৰা বেছি দূৰ নহয়, বৰ্তমান প্ৰায় ডেৰ ঘণ্টা বাট আৰু আমাৰ ঘৰৰ পৰা তেওঁলোকৰ ঠাইলৈ।
0: আচ্ছা আচ্ছা আচ্ছা, অ'কে।
1: যথেষ্ট বানপানী হৈছে তাত।
0: চাই বহুত বেয়া লাগিছে আৰু, কি কৰিব, উপায় নাই।
1: হয়, খুব এটা বেলেগ ধৰণৰ পৰিৱেশ সৃষ্টি কৰি দিলে।
0: হয় হয় হয়, তো আশা কৰো জলদি সব ঠিক ঠাক হৈ যায়।
1: হয় হয় হয়, ভগৱানত আৰু সকলোকে প্ৰাৰ্থনা জনাইছো আৰু।
0: হয় হয়, অ'কে।
1: আৰু যিমান পাৰিছো আমাৰ ধেমাজি লক্ষীমপুৰ পৰা যথেষ্ট আমাৰ ৰাইজে সহায় কৰিছে তেওঁলোকলৈ।
0: হয় হয় হয়, সহায় কৰি আছে সবে।
1: বহুতো দল সংগঠন গৈছে বিভিন্ন সময়ত তেওঁলোকৰ ওচৰত থিয় হবলৈ, দুখৰ ভগাঙী হবলৈ।
0: হয় হয় হয় হয়, আশা কৰো সব সোনকালে ভাল হৈ যায়। কোনটো ফিল্মৰ গান আপুনি শুনিব?
1: আজি মোৰ নুৰিৰ ছবিখনৰ যিকোনো এটি গীত বজাই দিলে হব।
0: নুৰি ন? অ'কে, আৰু কাক ডেডিকেট কৰিব?
1: আলফাৰ মই লগতে গীতটি মই আগবঢ়াব বিচাৰিছিলো আমাৰ শৰত দুৱৰা, বিমল বসুমতাৰী, অমল বসুমতাৰী, দিনেশ শৰ্মাৰ, মই এতিয়ালৈ এই গীতটো, ৰমেশ পাত্ৰ, এই গীতটি উপহাৰ দিব বিচাৰিছো।
0: অ'কে, তো নীলোৎপল দা কল কৰাৰ কাৰণে বহুত বহুত ধন্যবাদ। শুনো আপোনাৰ পচন্দিতা গান।